0: 응거 즉 자력 차이 주고 누구 아 너무 그룹다 준 거는 전 보인다나 그러니까 즉 롱거 그 적다 이게 나라라 그러니까 녀츠도 맘타 아 던치 자치 너무 직 탐니 다티 된적들아 가 싫으면 년카 하정 거 치니 어 더모르 디답 그 그렇게 손에 다톤 디고르크 아 촌진즈가 하정 그 카사우즈 계주고니 더모르 어 선바엔 당나 롱거 적단 디라카나 그렇게 땅마이나 주직럼 냥와 그 남던트레나 옌칭문이 그 주터 롱거 적다즈기나 그렇게 아주 강쿠르크니와 강위 쿠르탐노 그 그렇게 손에 디니와도 고너 온정 다톤더니 그렇게 담복고노니 강쿠르크니완다 아다 그렇게 손에 옌칭문이 그 아다 요군응 요아 미헤지 뜻이 담복슈크 그 저와엔 당나 당마 아주 롱거 찍다 디크가 쥐지틀 자마자레 찍은 감 초지도 시사우 담보시오들 온정 다통 그가 손에다 롱눈 그가 손에 첸라스 건데 뭐 롱눈 엔당나 어 쥐지틀도 아다 자마자라 니흐 냐트 럭세 양치게 자마트 어 저거는 지체는로 당에 담모즈 럭세 그가 손에 요나 쪽다 디메인 고지도 시네 그가 담보시오 Tien chiga taundani rin ngawa yin tangna kirka achu ta longar chigtaan di kirka suwane jichaga laka ga o kirka jiga kirka suwane jichaga nanga o ta rachu ga kurka jichanda o ta jachaga nga tsig nga ga man yin gozi tashi niyang kasa ho tenpa yuka daga nandun chigwa mo yin tangna ta longar chigtaan di laka kirka suwane jarkega pitu tingwe isko no o kirka suwane o chu sani kangda wani no 그러니까 손에 댓글 같은 거 주자 담도 뭐가 아 단디 니완데 아 다치스 군으로 랑간 담시시나 추고고 그다 회정나 아주 거르게 롱거 적다는 게 니더니나 주저나라 조금 마저나 조금 옛날아 당에 공부시 고는 녀자 좀 뭐라 영나 녀칠 좀 뭐라 아 총글아가 자고는 너무 인당나 인직 머니가 그까 어 당에 다서 마시 고는 그까 산이 강나 오는가 아 다 말랑는 일아간 주고고 아 들어 내가 담바 뭐 인당나 아 다 롱거 чигтан ди кыркасоны тыклака чу лунгыр чигтан да лу чумузга курчу этмнина о луцлас ка сау елен жигу газгок тага нандун жепа мойдона та лунгыр чигтага кыркасоны дончингын чонена янчи коргык кынва фшенени дончин чонгон дому манга дитапка да тандыни о кырка коргык кынва та жемтор тоени о кыркасоны хойзгна коргык дам тона вартыкты а денжик вартыкты кыркасоны жетуа тонжу ondo mo gyeong dambo shiwane dambo ra. Nandun gwa mo yindang na danda longgar chigtaan de achu dangma suyena maang chiwa zi jimeka da dangma da harchi yuwa ma ra. Da kirka huayzag na achu daga khirta achi bugu ngurta ra. Yang na achi korshuk jirgo nungu lukhjun laas kwa yuwa ma ra. Da thang dani o da achu jiglam sarwa nanga dambo shiwane na da achu lukhjun ja. O korshuk jirgo nungu lukhjun ja. Dihan chiga ngurta na laas kwa njog gozi. Danda mo gun parchil na kaay gana jaza yilini achu longgar chigtaan di jiglam sarwa nanga dani dambo shiwane тамусгэр тана татанг джиглам саранда нитон ярнгалу дагви чиччикни мани зонтэ лахтэр ятангэна та мазг чик жоан жогос юнут кангэрэз тана тананг тамаг лунгэр чигта ни юнут цамау дажи чэзгунэр жонжи тангунэр ягна чик шумачхна эрэз тамо чинжгок тамусг маран дэ нони кыркасоны чу лунгэр чигта та цэдэнг аншанлан юни а та кыркаши намбалас ка лунунас ка оранга самзэни жерзу е менэзгэна ти тартэсоны корчуэна чукэт касау дэмбэшука ти энчиг та хойзгна о тана Tsungachi tsungna achukkezi, tangmaga nyingwa jembuta tsungna achukkezi. Tan di lakaga ya kirka di tsuzga sawuz dambashiyuk. Ta huizhigna da tanga dawa gwi tsi chikka nima nizungti, da chik tsikwi tsi samchi tambarakse, o da tsungkhanungna yonuga, o da longar chikta nyingwarga, o rame suwane tsung charkashigzi, o ndarakse tsungna chukzi. Di hanchiga ta achu nidung nyarngalu da chikniwi tsi chikka nima nizungti, da tangmaga longar chikta nyingwa. Кыркасоны джиглам нявазгунра о тинонг кыркасоны кырка дамуши шартын сиевнуга жакта тырка та кыркасоны шина мачуг зенмуга дамбашиони дамос ти так та кунг кыркасоны лонгыр жакта ди коненара ян ачурунг ман цохтан кыркасоны жаваттам сабиони ранга ян чи шунуга жакта лонгыр жакта да соян ан дотан жарайони дамона цамаг ян чи нямдежи гарежу хажанг гарчигандони дамосгра
1: ཁར ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས ཁས སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང སྲང ཁྱི ཕྱད མི ཁྱི Dremdala Tonchin Huangguk Tala Tanchin Chambara Mugti Tangdi Kaapshin Shigbi Lhirtsumurti Lam Shibar Tankil Shiobi Jachi Nchigtukpa Namchi Lam Tang Jalibi Dremdala Dengjik Shugji Zhoshya Arnaitan Zungi Ani Dranshik Samchi Tag Tangga Chapsarji Langshuk Tang Tanggi Patang Zhoshya Mbirta Tonshang Zhoshil Anaita Samba Tsgajur Awab Chikhang Jirsijib Chechi Danba Tsuwi nyongpa samu tang tang tang tang tang yin zhe tong li gil ma rong. Sima, jandar ji ka ta yi li, zhe tsu li rig su si tang ge zomr gila mi ba yo bi zom ba bu tag yin. Zhe, sam chi da wi di tsu li, nir tong nir zhig li, zhe da sam bi ci nir zhig nian ni, nir tong nir zhig li, ar da jik zhig bi ci ju zhe nian jie nguan da sam chi njur gi. Nga, xiar gi nam chang, ང དང པོ ཅིག ཤར གལ ལ ཟབ ཟལ ཧང ཡིག དང གོར ཏུང ང ཡིན ང ཉི པ ཉི ཤར གལ ལ ཟབ ཟལ ཧང ཡིག དང གོར ཏུང སམ རི ཡིན ང སམ པ སམ ཤར གལ ལ ཟབ ཟལ ཧང ཡིག ཅིག དང གོར ཏུང ང ཉི རི ཡིན ཕལ ཤུང ཟམ ཆི ཅེ ཡོལ ཤར གལ ལ ཟབ ཟལ ཧང ཡིག ཡོལ ཏུ ཐོམི ཡདམ ཐུན ཤུང བི ཕལ ཤུང ཟམ ཆི དག ཚོན ཁོན ཨོར ཁལ ལོང ཆེན དང ཨམ་དོ ཉན ཆེན ཅི གེན ཆེན ཅེར ཏག ཏང དང གོ ཅི ཡིན ལ ལོམ ཅིག ལ ཤར གա ཐོམ ཁན ཐམ ཅལ གོང ཚོ ཁ ཏང དང ཤི ཤི ཏེ དེབ ཏེན ཅི སོལ རི ཅ ནོ པ མ་ལ ཆེར ཡོལ ཨབདན སམ ཅི ཁར ཡལ ཏན ཁལ ཅི ཡིགསམ ནང ཏ སོམ ཡིག ཁར གི ཁྱི ཕྱད ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི
2: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ
3: གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ

0: 喂，主播，听得吗？
1: 哦，听懂了，听懂了。
0: 听懂了，没得那那，他懂看哪块说的？
1: 哦，我怎么听得吗？
0: 嘿，听得吗？的那咱的那，你这不着嘛个？啊，买一了，新木色的，那个冬天是个结果这个一个。
1: 买了新木色，可能冬天的秋天的那个季节过的过，叫过阵期。
0: 过阵期，嗯，哎呢？
1: 都是这个，都是个空的，想着我们在这个。Rata ga yara se kunu ta jang kuta ta ka yu ka me ka.
0: Rata ga, chi se kunu rata ga cho gugu ni na chi ni?
1: Nga gojo mar kwa nyan ya zi ni.
0: Re cho, kacang tere nga nung chunga nung ni ti ngin gu ni nga mat ka te la rata kacang zga me ka.
1: O re re re re, kacang me ka yin na.
0: Kacang me ka, di chen ga yang, di kacang mana yang jiga tong ju zga zi ka jiri.
1: O re re re, ngi tere nga ta yo na ta. Konsumdara nang ni zodi ga tanga ji ni ta ga chori wa du shan ni nga che tra ti shan dang da yi tobi de nya jori wa du shan kon de ga putei mu nga
0: a de de de te na yang a da kha chang me ke choke de gu na chi kha ban ngang khu la ni cho zge ge ge na chu ko
1: o ya ta da ngi ra ma ti de konsumdara nang ni te ji nya ju gu de wa ka ton to ku shan te nya ju re wa zin se nam ta ma ta nga go jo mur go ti da chana du nga ra yo cho yo ta ra ti da ta tam sam sam ni ti re ma sa na ra tam u ta re ta ga da ji
0: Tina ni shanna tige sa u jire ta ga ji nya ya zini.
2: Ya, dimu yi ya, teru dawa dimu.
0: Dimu yi ake, ake, chaka ke sacha ge yin na?
2: O, chaka tukul si ge.
0: Ade ake, ake khawu tserang, cho, chandani kodi ge yonu ge, ngitib roma ge, ama yi le simu ser gu nu ge, donglen zi ge lakche ya kodi ge yo. Dina ake ge tegung ge, tatung ge len tsende je le.
2: Ya, chung so num la mu, ka teru roma, teru da si, tertung wa tichu, lung ching ge, ngon zi ba yu ke tiyo. Katakaru de Kalachini.
0: Quatinchi.
2: Dad, Nango no Lolan, that is the Nango take a Katakaru Kalachini.
0: Adi?
2: Dad, you command Lama Hasita Sungu, you don't know that you're touching and Nandoli. Abitabu, you're
0: good. You know that in Atmajimagalin Sanga, Lachis Kulunuga Amitalu Sergunuga, Lente Churi wasn't the Kodila.
2: ओले या ता दिजी का दिचो सन दिको नि का ताग नुमा कु दिचो हासर के दिचो सन दिको का दि दि मचो आदि सन का पुता दि तुम कुन के मका से सा दा मासो सा दो तनि ति लोलन जु दि दि उत दे ज्ञान दि दि एं का पु दि मदा जो को दा दि सि ति मे को दि ज्ञान दि तो ना ता लमान दे का लवान दे लमा का के ज्ञान दो के दि тигзи тигсяк катанги чку та зазы чиж не думу атена гормо тесо чунчунг пабдиу ак адукле яр тамана коргумна кри адугди згни вор тесо адугди зё чо медита нанни ка адугди га тамас те нян ва кринге чо на нян дуна хаг деда та те дева к мхи ги шай сати он та ва к тун Lagni lekai ni wak lam jong sik.
0: Di.
2: Kita tak kai kadi ni ana dok sik. Adon ma tuh kita jiki wak kai kono. Adon ma tuh kita lang tu thamba aduk tu jenis ni wak gasi kono tu.
0: Lama rumah tuh ke mang le.
2: Ole ole.
0: Jen desem zombie kelas kelian ser nizi yo.
2: Ole ole. Tapi wak jila ramai muka.
0: Di. Di na.
2: Ya kaputi temu di ni tenye zati ni angkis utan.
0: Tiga nyanyian dah lalu cuci juga. Adik, di natang aji magelian senang a, aku kiri wajan tayang ni rumah tu kecik dan senjung biar lesik lesir gunung kau mengelindek kodi ilasiko.
2: Ya, tu aku tak seru tak tak tak gini tu ni ke lalu cuci juga. Nyamaku itu semula dikelakkan itu, ada cara tumpun darah gua kastam sekunu. Tiga nyanyian dah lalu cuci juga.
0: Adik, di natang aji magelian senang a yang cuci juga. Mentetengah tu lian senden nyonya yang aku kiri wajan tak kodi ilas.
2: Ya, ya, dah aku ni cakap tu tu aku magi dah.
0: Adik,
2: dah aku tumpun darah tu.
0: Adik. ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ